0: Ali zedin ge sangka lang yitin ge lin sindi nang gori jang nge lang zin ge nang yi gong ni cham ju xie pa jib zin de dan to ji ge ji se lo ma ge sim kem tang xiap chun di do nang ganda yi gogi zik lang zin de da wu gori jab yo. Nāngshū tā lūg tān tōr jīgindā vlāngi tā nī mā tā chīgī nīzgīn gōr yō kati nā nī mā chīgī nīzgīn gōr yō nā tān tōr jīgindā vlāng nūg jīgī nī yā lō chūg nā bā gā kār zū rāng rāng gā chīgī tān tōr jīgindā shīg nūg miong tsūr gā lā gā lā pādā kār gā jīgīm rā shtāng rā ndā lā sōqā gā ngī tān nā yāng zīgī chīgī rāng rāng gā tsō rā mā ndā rā di yo jiri samgu. Di han chi ni kichu lo chung nang ba zung son jina ra dan tor jigin di shi gin tor jigin di tsar sung na da yo tsin jiga zog sung nogu ngiwa me ka di jian gu lo chung nang ba son jina ra tarong jina kar gim tor jigin da gar gandri ran da la suqan di gu gitani dan tor jigin da gar gar imik kong zhug ran rang gu jiga chelih tar da imik dem tang ran da la suqan di ra jar jiga gu di jian gu deran gilin tsin di nang gishi dan tor jiga jesi lho ma gu sem kum ra shaf chun di do nang gandai gu gu zi dab shugun ni gala kani chigin jina gar gi kymdagaranda zogu kargishayi ka taa sem kumrayang shabchutandib daga chikii guwana di to loma rang rang zon sonjina rang rang ka sem kumray shabchula sukwandi chikii daga guwana dan da shugun nyin randa namo dhkangi thanik chi taa mahlu warga rang chung kal thanin chung chir marg lomdang tangpo girgi namla tsirang laga jandazga tongtong riyil ya dina kap thon den chen thong ge den ge dan si kan ru ma lo ge rang chung kil tenen tong cher mer ge thom rang tang po ge ge na la cherang la ga ta khap ge lan na de ba thok shin ge che ge ge khap ndal le na den ge lang je ge go sum ya ge ge na la cherang cho de mo ina
1: ओ ना
0: देमो इन देमो इन गो दबा देमो आ देमो गिर गिन तुमर गिर गिन के शावरन द के टेसन के छोनिंग छुलेन सन द के चांड तंगलन ये तेरंग इस थाथों गुर केलम दे पेम नो न्या थ पानी क्वाटिन छेसिन इन
1: ओ या
0: के वे के आ तने द गिर गिन दी ता तेरंग लेंस ना को जाव नो गलांग जिन ना शो तन थोरजिक जिग तन थोरजिक जिग द ने लोमा के सेम कम रा शाफ छुन दे छि की तोर न ई गोन ना ता द सो ओलांग जी दा तंगे na jan de chu nu mo zgo gi ja yo de tang na da cha rang zon ji na gu shu da lu gu thog sim gir gin de lg par de chu da ma ra ja nang ran de lo mar ka chil jo nu de gir gi gir gin da li ma ra ja nang de song de iz de tang na da thog mar gir gin ge da lu gu shu da thog sim ge sa sur gun di thor jing de sig nu ge ngi tan da na cha rang gir gin nu ngi tan da ni de sig ta de gi ni na ti han chi ni lo chung na ba zo chu rang gin zon ji na re wa ra yi chi kan da de yo ni na da zo ko ni thog mar gir gin kap da re na
1: ᱱᱟᱯᱥᱟ ᱡᱮᱢᱵᱟᱨᱟ ᱣᱟᱪᱤ ᱩᱪᱚ ᱩᱠᱨᱟᱨᱟ ᱛᱟ ᱛᱟ ᱪᱷᱤ ᱣᱟᱪᱤ ᱪᱷᱤᱢᱵᱚ ᱭᱚᱯᱟᱛᱟ ᱡᱤᱨᱤᱜ ᱛᱟᱱ ᱤᱭᱤᱱᱤᱜᱟᱨ ᱱᱟᱛᱟ ᱛᱤᱜᱟ ᱣᱟᱪᱤ ᱛᱟ ᱪᱷᱤ ᱪᱩᱢᱟ ᱛᱚᱝᱜᱩ ᱜᱩᱡᱱᱟ ᱭᱟᱱᱟ ᱞᱟᱯᱥᱟ ᱛᱤᱱᱤᱜᱟ ᱛᱚᱱ ᱛᱚᱱᱩᱢ ᱥᱤᱜᱩ ᱜᱩᱡᱱᱟ ᱪᱷᱩᱠ ᱛᱤᱜᱤ ᱥᱩᱱᱤ ᱛᱟᱝ ᱤᱥᱟᱣᱟ ᱫᱟᱜ ᱱᱟᱢᱩ ᱫᱟᱜ ᱪᱷᱟᱨᱤ ᱫᱤᱱ ᱢᱟᱨᱢᱚ
0: ᱱᱟᱨᱤ
1: ᱛᱟᱱᱫᱤ ᱢᱩᱪᱩᱭᱱᱟ ᱛᱟ ᱜᱚᱱᱡᱩᱝ ᱠᱟᱣᱟ ᱥᱟᱱᱤ ᱜᱤᱜᱤᱱ ᱢᱮᱠ ᱛᱟᱝ ᱪᱩ ᱢᱟᱨᱟ ᱥᱚᱱᱩ ᱜᱤᱜᱤᱱ ᱡᱤᱱᱜᱮᱱ ᱠᱷᱟᱨᱜᱩ ᱜᱩᱢᱚ
0: ᱱᱟᱨᱤ
1: ᱛᱟᱱᱫᱤ ᱜᱩ ᱛᱟ ᱛᱤᱪᱩ ᱦᱟᱪᱷᱟᱝ ᱢᱟᱝᱜᱩ ᱯᱷᱟᱪᱷᱤᱞ ᱜᱚᱱᱡᱚᱝ ᱛᱤᱪᱷᱞᱟᱛ ᱪᱮ ᱱᱤᱨᱟ ᱠᱟᱨᱢᱟ ᱱᱤᱠᱷ ᱛᱟᱛᱢᱩᱫ ᱠᱟ ᱛᱤᱪᱷᱞᱟᱛ ᱟᱝ ᱪᱩ ᱜᱤᱜᱤᱱ ᱢᱟᱨᱟᱥᱚᱱ ᱩᱜ ᱜᱤᱜᱤᱱ ᱥᱮ ᱫᱟᱜᱞᱤᱱ ᱫᱩᱱ ᱛᱩᱢᱩᱫ
0: ᱱᱟᱨᱤ
1: ᱛᱤᱫᱟᱱᱟ ᱫᱟᱝᱤ ᱥᱚᱯᱛᱩᱠ ᱪᱤᱱᱟᱝ ᱜᱟ ᱛᱟᱱᱫᱤ ᱜᱟ ᱟᱭᱤᱠ ᱪᱷᱤᱞ ᱛᱤᱜᱮ ᱫᱤ ᱦᱟᱱᱤ ᱡᱤᱨᱤᱠ ᱪᱷᱤᱞ ᱛᱤᱜᱮ ᱫᱤ ᱦᱟᱱᱤ ᱜᱟ ᱥᱚᱯᱛᱩᱠ ᱜᱟ ᱪᱷᱟᱨᱤ ᱜᱤᱱ ᱫᱮᱢ ᱛᱟᱝᱟᱭ ᱛᱟ ᱛᱮᱛᱜᱞᱟᱛ ᱛᱟ ᱡᱟ ᱱᱤᱢᱟ ᱜᱟ ᱜᱚᱢ ᱵᱟ ᱛᱟ ᱥᱚᱯ ᱴᱷᱤᱠ ᱜᱤᱱ ᱨᱮᱭᱟ ᱟᱨᱤ ᱛᱤᱠᱚ dan zan sukkun nang tun tsige zi chi yungwa tang tang ta di chu mung chiwa lop tila kodiga li ni ta zirik lop tizira ayi lop tizira kodiga kizigi par chi tosung da warta ta kejian chinga yungni tamo zi
0: nari
1: ta lop tindi li ikonu ka nang tila ta rangira ti lop tati sige lop kantang kama tila waga goni nyandi dana ta nde tige zi zang cha yukundu ka jim tsin chiliga zina ta lop maga ki lop tisi ikonu ka kapti la ta lop tuk nam ki lop tuk nam ki так я лопты кэмдила та трван дгона хача мангмо там д гигин гэ лопты шеку та ко хача нёни та пачи мену гэ нам цэзэр та димцэн сүлгэ гэ на та пачи лопты пэнсэн гэ вара 다치기 스티그마 고너레
0: 네리
1: 데니 그쵸 탄탄라 로이다노 쳔가타 마시노가 하나 인가도 돈다 오타 인가트니 다치 티드레리티 구데도나 니글 홉튼데즈 쯔게비 니와트게도 침부터 이케르 도모든도 그 디토니다 홉트 쳔케나라라 영키게 긴튼즈가 마뇽와 그다 토메르 홉트 코디 코타코 지금 다 호파 미츠 캐나다 무타 캐나다 도모가나 세요 고모
0: 뎅가
1: Tenita tichu arungu go te kye lopche ike zingna ta yung wakati yishu kata popa che che song. Teni karche zu tuzu jibde songi ta tamu kye yung gintanra yog.
0: Nari.
1: Ti toni ta kye ngi yegi ra sri nbi niga chochung gani li ta zantra nangana nyunga jibse se tiyo. Tadukho te ta nyungu manchiwa zari ta nga chanziga chochung zara chingi ziyo. Ta chochung ga tani ta yegi ra sri nigi shkati chuzi guna ta chochung nanga tachu ikyo. Chochung nangi kye ལངམོའི ཏུག དག དེན དག དག གན ཁར ཟག དེན ཅིག དག དག རེ རེ ལང ན དག ཟིག དང ཡི གག ཚོ ཆུང གག གན དེ ལག དེ དང ནི དག གི གག ཚོ མེན མོ ཤ གས མེན མོ
0: ཡ་རི
1: ད ཐུམ ཏི གོ དག ག གར ན ས ཐུག དེ ཤན ན ད ཟིག ནེ དང ཡང ན ཡང དེ ན ཏུ ཡོ ག ཇིམ ཚེན དེ གག ཚོ ཆུང གག གུ དག དག གི ཚོ མ གག གུ དག གི ད ཉིམ ད མེ ཡོང གམ
0: ཡ་རི
1: ད ཉིམ མ ཡོང ན ཡང ཚོ ཆུང ᱛᱟᱨᱟᱝ ᱜᱟᱥᱤᱥ ᱠᱟᱨᱤᱵ ᱡᱟᱱᱟ ᱞᱟᱱᱛᱚᱱᱤ ᱛᱚᱢᱩ ᱛᱟᱫᱚᱜᱚᱛᱟ ᱠᱤᱪᱤ ᱡᱤᱞᱤ ᱫᱮ ᱛᱟᱱᱤ ᱛᱟ ᱡᱤᱜ ᱱᱮᱢᱚ ᱛᱤᱱᱟ ᱡᱤᱜ ᱡᱩᱢᱩ ᱠᱟᱨᱢᱟ ᱪᱩᱢᱩ ᱡᱤᱢ ᱛᱚᱥᱚᱱᱫᱩ ᱛᱷᱩᱜ ᱛᱮᱥᱚᱱ ᱛᱚᱱᱟ ᱠᱟᱱᱫᱤ ᱢᱟᱱᱟᱨᱟ ᱫᱟ ᱭᱟᱝ ᱠᱟᱱᱫᱤ ᱢᱟᱢᱩ ᱪᱮᱢᱵᱩ ᱠᱚ ᱥᱚᱪᱚᱝ ᱜᱨᱟ ᱠᱤ ᱜᱟᱠᱞᱚ ᱤᱧ ᱛᱚᱢᱩ ᱠᱚ
0: ᱛᱮᱨ ᱛᱮᱨ
1: ᱛᱚᱢᱩ ᱥᱟᱞᱤ ᱢᱤᱨ ᱪᱤᱴᱩᱱᱤ ᱛᱟ ᱠᱤ ᱟᱭ ᱜᱤᱜᱤᱢ ᱫᱮ ᱠᱤ ᱛᱟ ᱛᱤ ᱫᱮᱞᱮ ᱫᱮ ᱛᱚᱱᱟ ᱛᱟ ᱤᱠ ᱛᱷᱟᱯᱛᱤᱱ ᱤᱧ ᱛᱟ ᱛᱷᱟᱯᱛᱤᱱ ᱫᱤᱜ ᱱᱟᱱᱤ ᱢᱟᱡᱟ ᱥᱩ ᱡᱚᱢᱟᱭ ᱱᱟᱨ ᱡᱱᱟ ᱛᱟ ᱟᱭᱠ ᱧᱮᱱᱤ ᱡᱚᱱᱫᱨᱚ ᱠᱟ ᱧᱮᱱᱤ ᱡᱚᱱᱫᱨᱚ ᱠᱚᱫᱚ ᱛᱟ ᱯᱷᱟᱨᱪᱤ ᱱᱩᱪᱩ ᱜᱚᱱᱡᱩᱝ ᱟᱭᱚ ᱱᱩ ᱪᱮᱝ ᱠᱟᱛᱟ ᱜᱚᱱᱡᱩᱝ ᱛᱟ ᱯᱷᱟᱨᱪᱤ ᱛᱷᱚᱥᱢᱟᱱ ᱵᱟᱨᱛ ᱠᱚᱣᱟ ᱛᱟ ᱜᱚᱢᱚ ᱜᱚᱢᱟ ᱨᱮᱨᱮ ᱯᱷᱟᱨᱪᱤ ᱛᱟ ᱧᱮᱱᱤ ᱜᱮ ᱠᱤᱭᱟ ᱛᱟᱱᱥᱤᱱ ᱠᱤᱭᱟ ᱛᱷᱟᱯᱨ ᱠᱨᱮᱰᱤᱴ ᱡᱤᱱ ᱨᱮᱭᱟ ᱛᱟ ᱠᱟᱨᱢᱟ ᱱᱤᱠᱷᱱᱤ ᱥᱩᱢ ᱪᱤᱜᱣᱟ ᱨᱟᱭᱚ ᱠᱚᱢᱚ
0: ᱱᱟᱨᱤ
1: ᱫᱮᱛᱚ ᱠᱚᱱᱫᱟ ᱛᱟ ᱜᱤᱜᱤᱱ ᱱᱟ ᱪᱤᱞᱤ ᱫᱮ ᱛᱟᱱ ᱛᱷᱟᱯᱨ ᱧᱮ ᱛᱟᱱᱟ ᱛᱷᱟᱯᱨ ᱜᱟᱞᱟ ᱠᱟᱱᱟ ᱠᱤᱭᱟ ᱥᱮᱨ ᱡᱩ ᱠᱚ ᱥᱮᱨ ᱡᱩ ᱛᱟ ᱠᱤᱭᱟ ᱛᱷᱟᱯᱨ ᱜᱮ ᱥᱮᱨ ᱛᱟᱱᱟ ᱛᱟ ᱠᱤᱭᱟ ᱫᱟᱨᱟ ᱛᱟᱭᱚ ᱠᱚᱢᱚ ᱛᱤᱛᱚᱱᱤ ᱛᱟ ᱤᱧ ᱫᱚ ᱠᱚᱱᱫᱟ ᱩᱪᱩ ᱛᱟ ᱦᱚᱡᱤ ᱛᱤᱡᱤᱨ ᱛᱟᱱᱟ ᱱᱮᱣᱛ ᱠᱤᱭᱟ ᱡᱤᱠᱩ ᱜᱚᱱᱩ ᱜᱟ ᱦᱟᱢᱥᱟᱱ ᱠᱚ ᱞᱚᱠᱷᱚᱱ ᱜᱟ ᱛᱤᱛᱚ ᱜᱟ ᱛᱟ ᱩᱪᱤ ᱛᱟ ᱢᱨᱤᱜ ᱦᱩᱢᱟ ᱜᱟ ᱪᱩᱱᱟ ᱥᱤᱠᱟ ᱠᱷᱩ ᱱᱚᱨᱟ ᱮᱠ ᱦᱟᱢᱥᱟᱱ ᱫᱨᱢᱚ
0: ᱱᱟᱨᱤ
1: ᱛᱮᱱᱩ ᱪᱮᱱ ᱜᱟ ᱛᱟ ᱠᱤᱜᱮ ᱛᱷᱟᱱᱤ ᱠᱟᱱᱫᱟᱝ ᱜᱮ ᱢᱮᱠ ᱫᱤ ᱛᱟ ᱜᱤᱜᱮ ᱥᱮᱱᱟ ᱛᱷᱟᱱᱤ ᱞᱚ ᱡᱚᱱ ᱫᱚ ᱢᱟᱱᱫᱟᱝ ᱜᱮ ᱡᱤᱱᱤ ᱛᱟ ᱡᱮ ᱢᱤᱜᱮ ᱫᱮ ᱛᱟᱱᱤ ᱛᱟ ᱡᱟᱱᱛᱟ ᱠᱩᱝᱜᱩ ᱜᱚ ᱦᱩᱢᱟ ᱜᱟ ᱢᱟᱝ ᱛᱷᱚᱛᱤ ᱛᱤᱡ ᱜᱟ ᱛᱟ ᱱᱤᱱᱛᱨᱚ ᱱᱤᱠᱷᱱᱤ ᱥᱢ ᱪᱤᱜᱣᱟᱨ ᱜᱟ ᱨᱤᱢᱜᱤ ᱩᱱᱟᱹᱥ ᱥᱚᱱ ᱞᱚᱠᱷᱟᱱ ᱜᱟ ᱡᱟᱛᱟᱭ ᱛᱟ ᱪᱤ ᱱᱤᱢᱟ ᱨᱮᱨᱮ ᱞᱟᱠᱷᱤ ᱟᱭᱤᱠ ᱛᱷᱟᱱᱤ ᱞᱚ ᱞᱚ ᱡᱚᱱ ᱫᱚᱱ ᱡᱤᱜ ᱛᱟᱝᱠᱟ ᱛᱟ ᱵᱤ ᱨᱤᱢᱜᱤ ᱱᱟ ᱟᱪᱷᱤ ᱛᱟ ᱪᱤ ᱱᱟ ᱟᱪᱷᱤ ᱡᱤᱜ ᱱᱮᱱᱟᱱ ᱫᱚ ᱛᱟᱠᱚ ᱢᱟᱝ ᱫᱟᱢ ᱛᱷᱟᱠᱚ ᱛᱟ ᱛᱩᱨᱤ ᱫᱟᱱ ᱵᱤ ᱪᱤᱠᱟᱨᱤ ᱱᱫᱚ ᱡᱤᱜᱱᱤ ᱛᱟ ᱛᱤᱪᱚ ᱢᱚᱝ ᱜᱚᱨᱜᱤᱱ ᱜᱚᱨᱜᱤ ᱛᱟ ᱱᱤᱠᱷᱟ ᱡᱤᱱ ᱫᱟᱱ ᱱᱤᱠᱷᱟ ᱛᱟᱝᱟ ᱫᱟᱱ ᱥᱤᱢ ᱪᱷᱟᱱ ᱫᱟᱱ ᱛᱟ ᱱᱚᱱᱟ ᱞᱟᱞᱟ ᱪᱤᱜ ᱡᱤᱱᱤ ᱩᱥᱟᱨᱟ ᱭᱚᱪᱚ ᱭᱚ ᱠᱟᱨᱟ ᱛᱟ ᱢᱟᱝ ᱥᱤᱣᱟ ᱠᱤ ᱥᱟᱭ ᱨᱚᱜ ᱢᱚ
0: ᱟᱨᱤ
1: ᱛᱟᱱ ᱫᱟᱢᱚᱜ ᱥᱟᱣᱟ ᱫᱟᱢ ᱱᱮ ᱛᱚ ᱪᱤᱱᱤ ᱡᱚᱱᱛᱮ ᱛᱟᱱ ᱫᱟᱢ ᱢᱚᱫᱢ ᱛᱮᱱᱤ ᱛᱷᱚᱱᱤ ᱜᱮ ᱞᱚᱠᱚ ᱢᱮᱱᱤ ᱡᱟᱨᱡᱚᱱ ᱨᱮᱵᱟ ᱛᱩᱝᱩᱝ ᱜᱩᱡᱚᱱᱟ ᱠᱤᱛᱟ ᱱᱤᱠ ᱪᱩᱪᱤᱥ ᱠᱟᱨᱤᱣᱟ ᱛᱮᱱᱟ ᱟᱫᱱᱟ ᱛᱟ ᱛᱷᱚᱪᱤ ᱛᱨᱚᱱ ᱛᱷᱚᱱᱤ ᱠᱟᱣᱟ ᱛᱟ ᱦᱩᱴᱩᱠ ᱠᱟᱣᱟ ᱢᱟᱥᱤ ᱱᱩᱨᱟ ᱭᱟᱱᱟ ᱢᱟᱱᱤ ᱱᱩᱜ ᱥᱤᱥᱟᱨ ᱠᱤᱛᱟ ᱛᱟ ᱛᱟᱝ ᱡᱟᱨᱡᱚᱱ ᱨᱮᱵᱟ ᱛᱩᱝᱩᱝ ᱠᱟᱢ ᱵᱤᱞᱟᱫᱟ ᱱᱤᱭᱚᱛ ᱥᱤᱜᱩ ᱡᱩᱱᱩᱜ ᱟᱨᱤᱣᱟ ᱛᱚᱱᱤ ᱢᱮᱛᱮ ᱟᱨᱟᱝ ᱜᱤᱪᱤ ᱣᱟᱱᱩ ᱜᱩᱠᱩᱨᱫᱚ ᱯᱚᱛᱤ ᱛᱟᱛᱩᱨᱟ ᱛᱤᱜᱤᱫᱤ ᱤᱢᱨᱤ
0: ᱱᱟᱨᱤ
1: ᱛᱤᱱᱤ ᱛᱟ ᱛᱷᱩᱥᱩᱝ ᱜᱮ ᱡᱟᱨᱡᱚᱱ ᱠᱟᱢ ᱫᱮ ᱛᱚᱱᱫᱟᱱᱟ ᱛᱟ ᱥᱚᱯᱛᱟᱜ ᱱᱤᱱᱟᱨᱟ ᱛᱷᱤ ᱛᱟᱨᱤ ᱢᱚᱜᱩᱡ ᱭᱚᱠ ᱛᱟ ᱡᱟ ᱯᱮᱢᱵᱟᱨ ᱱᱤᱢᱟ ᱨᱤᱪ ᱠᱚ ᱥᱚᱯᱛ ᱠᱚᱰᱤ ᱛᱩᱝᱜᱟ ᱜᱤᱜᱤᱱᱫᱟ ᱭᱚᱠ ᱛᱟ ᱱᱤ ᱪᱤᱛᱤ ᱥᱩᱱᱤ ᱠᱤᱭᱮ ᱛᱚᱥᱢ ᱜᱤᱥᱛᱟᱢ ᱱᱮ ᱢᱤᱫ ᱪᱤᱛᱤ ᱠᱟᱭ ᱱᱮ ᱨᱮᱫᱱᱟ ᱛᱟ ᱠᱤᱜᱮ ᱡᱮᱪᱷᱟ ᱛᱟ ᱡᱚᱨᱟ ᱠᱷᱩᱭᱥᱩ ᱡᱤᱜᱡᱟ ᱛᱟ ᱡᱚᱱ ᱫᱚ ᱠᱚᱱᱫᱟ ᱛᱟ ᱱᱤ ᱛᱟ ᱯᱟᱨᱡᱮ ᱜᱮᱱᱠᱨᱥᱩ ᱭᱟᱱᱟ ᱜᱮᱱᱠᱨ ᱡᱤᱢᱩᱨᱟᱱ ᱫᱨᱟ ᱡᱮᱢᱥᱮᱱ ᱥᱩᱫᱜᱟ ᱟᱫᱱᱟ ᱛᱮᱱᱡᱮᱱ ᱫᱟ ᱩᱪᱤ ᱛᱷᱩᱢᱩᱭ ᱱᱤᱜᱤ ᱦᱟᱛᱤᱯ ᱥᱤᱜᱨᱮ ᱛᱟᱨᱟ ᱠᱤ ᱛᱷᱚᱨᱡᱤᱠ ᱱᱟᱢᱵᱟᱢ ᱪᱤᱠᱢᱚ
0: ᱱᱟᱨᱤ
1: ᱛᱮᱱᱡᱮᱱ ᱛᱮᱱᱡᱮᱱ ᱱᱟ ᱠᱤᱭᱮ ᱡᱤᱜᱤ ᱫᱤᱭᱚ ᱠᱟᱛᱟ ᱛᱤᱱᱤ ᱥᱟᱱᱤ ᱜᱮ ᱜᱤᱜᱮᱱ ᱠᱮ ᱠᱷᱩᱥᱤ ᱡᱤᱜ ᱞᱟᱭᱱ ᱡᱩᱜ ᱛᱚ ᱡᱤᱜᱟ ᱛᱟᱫᱜ ᱥᱮ ᱡᱩᱜ ᱛᱮ ᱞᱚᱫᱟ ᱠᱢᱚ
0: ᱛᱟᱨ ᱛᱟᱨ
1: ᱛᱮ ᱞᱚᱨ ᱛᱩᱱᱟ ᱛᱟ ᱩᱪᱤ ᱛᱷᱩᱢᱩᱝ ᱜᱮ ᱥᱩᱠ ᱛᱤᱭᱟ ᱡᱤᱪᱟᱨᱟ ᱦᱩᱭᱥᱩᱱ ᱡᱤᱜᱤ ᱡᱟᱛᱟ ᱜᱤᱜᱤᱱ ᱜᱮ ᱛᱟᱢᱟᱛ ᱯᱚᱛᱤᱱᱟ ᱛᱟ ᱱᱤ ᱪᱷᱩᱠᱤᱱ ᱜᱮᱞᱟᱝ ᱱᱟᱨᱮ ᱫᱱᱟ ᱛᱟ ᱛᱤ ᱛᱷᱚᱨᱡᱤ

0: ཁྱི ཕྱད མ ཡིན
1: དེམོ
0: ཡིན དེམོ ཡིན ཏོ ཆ ཁང ཟ ཁང ཡང ཆ སེར རང ཉིལ ངོ ཏུ ཟ གང དོ དེ ཟིན
1: ང ཕ་ཡར སེར ཏན སེར ཏ གེ ཡིན ཏ ཤི ནམ ཅིར ཟིར
0: རེ རེ རེ ཏོ པོ ཏ ཤི ནམ ཅིལ དེ རང ལེན ཚན ནང ཤི ཏང ནོ གས ཤ གོ
1: ཝ ཡ
0: ཝ ཡ ཅོན ན ཏོ ཨ གར ང ཁོ ཏ གེ ཡོ ཅེ རེ རེ ཞིན ཡོང གོ
1: ཡ ཡ ཡ
0: ཏོ ཨ ཏོ མོ ཏོ ཁ་པ ཚིག ཟིན ཏོ གོ
1: Yeah,
0: yeah. Ha yung janzig go na yo, ma song su janzig kim na yo, won jor gu janzig nam na yo, chakal.
1: To ta nyel gori ba?
0: Nyel gori. Re re re nyel gori go.
1: Oya oya.
0: Ya to a nyua mo dgo kap thuni sam lo tong ji to a zin de go.
1: Ya ya ya.
0: Therang ga apa wo khsmo ko mo.
1: Yoke.
0: Chikinyanga kachi se ge, chikinyanga nachi se ge, chikinyanga se se jir.
1: Tserang se jir.
0: Tserang se jir. Re re re. Ya tani tawa ksamba mo nyungo.
1: Waya waya.
0: Rangji na mksi sinzin sakil tayo ke, gangang re.
1: Tata shi jimara yang gozamba.
0: Ten dangaz gara jikjime ka.
1: Tan dang, te kor tata mksi gara mi chwa mksir dik cha jo kumo.
0: Re.
1: Tāna yung shārka tōbzo nā shārka sīr mṛgō ngī chūngā kēt gār ngā chētōng rā chūka tātā tōbzo nā tūmā tōm nā chaka
0: kēt gār ngā
1: ole ole tā ngī shī sō nā ngā shārka chīgā sīr mṛgō mō
0: ngadī
1: ole ole chūngā gā ngā zūjū nā tōng
0: chī kēlā lān dēm nā dōka
1: o kēlā lān dēm nā dōka tā kīr kōrta mā shīgā yā
0: yā yā tā nī nā ngī chō kētzgā kētzgā k Ketsga trigan rago, khil trigo lan to songa, shushar ga angtong uz dir.
1: Ya, ya, ya.
0: Ya. Ya, chi khil tongamu khi songa, ta khil ganyuwa mu nyungo.
1: Oya, oya.
0: Khil ganyuwa mu hengge li jin, hengge li po jin, shaga shokwa jin, shakam chato jin. Chakal.
1: Kari. Khanga chesg jitana?
0: Khanga lipo jan.
1: Khanga lipo jan?
0: Mm-mm. Ya? Shaga khshukwa jan.
1: Shaga mshukwa jan.
0: Khchakam chato jan.
1: Ti khum shishiko ta valiri.
0: Ta mara.
1: Vali mara ba?
0: Mara.
1: Kyaarta mamjo mara?
0: Mara.
1: Tata mshi gaya ta shiga kya?
0: Mshi gaya.
1: Mshi gaya.
0: Khelar mshi gaya mshi. Ya, tani khil samba mudhu ki pharung me pi chun chambu, gin changar cheri tul chambu chakhal.
1: Tota akka tari se kogaya, chi tati se kogaya, kogaya tuwaari ba.
0: Di, tuwaari, tuwaari. Ya, ngang. Ya, chua vjoa mo nyungo, khil vjoa mo nyungo.
1: Oya.
0: Kheil vjoa mudhu tawa tsangar tsavzhug na nyanba tsangar goka na shergul vshiri khunga chin, chakil.
1: Kaar, orka zhukota?
0: Tawa tsangar tsavzhug na nyanba tsangar goka na shergul vshiri khshukwa chin.
1: Tumakiga ya?
0: Tumakiga?
1: Ole ole.
0: Ya.
1: Zama
0: mara? Chazga mara zi?
1: Zama.
0: Zama mara?
1: Tatanji khir mara?
0: Khem gara mar.
1: Ta tani da mashi ga ya?
0: Mashi ga?
1: Mashi ga.
0: Ya, ta mashi na rngawa mu nyungo.
1: Ya, ya.
0: Khila rngawa mu.
1: Ya.
0: Rgaimu shoru shangzhan gordub jin, kirag samchang lagtin ramzan jin.
1: Ta kar, ta ta shiga, nda rimu ta tangsang meka nazga yo kira kari di nyunga, zho shtigzi re, shtigzi.
0: Chazgar zi?
1: Shtigzi.
0: Shtigzi.
1: Ole ole.
0: Chizge chizgra?
1: Ta tangsang me ko goma chizge.
0: Oh, re. Ozu re mo, ozu.
1: Ozu re mo.
0: Re, ozu re. Ya re, ozu re ya. Tani ta... Khil tukwa mo nyungo, tukwa mo re la zi.
1: Re.
0: Khil tukwa mo dhukho ta kaar cha. Ta angi cho chizgindra. Tri nam na gama ya, tri salam. 아 마친 토르마 동근 다마친 지클
1: 마친 동근 다마친 카르
0: 아 마친 토르마 동근 다마친
1: 너 펑키노마라
0: 펑키노마라
1: 카르타 마친 동근 다마친 저거노마르모
0: 마라
1: 다 터머시가야
0: 머히가 야 다 켈까 그쪽 켈까 뜨뜨나 야 켈까 섬마히다
1: अरे माहिता मो
0: माहिता
1: माहिता
0: दंगजग जाए ओके
1: आ
0: दंगजग जाए ओके
1: तां दंगजग जीवे के तां कार्क मचे ऐसे मो तां मशीन का पै
0: या दंगजो कार्क मो एको अजीना
1: ओया ओया
0: तावा चंगे सब जो ना न्यायबा चंगे गोलम ना शर्गुल श्री खुआ चेंज ना नातुगर गो नातुग ना
1: ओ नातुग या
0: टिटोनी तक लेंडा
1: ᱟᱱᱤᱨᱟ ᱡᱮᱥᱚᱢᱚᱫᱤᱭᱟ
0: ᱢᱟᱨᱪᱤᱱ ᱛᱚᱨᱢᱟ ᱛᱩᱝᱜᱤᱱ ᱫᱟᱢᱟ ᱪᱮᱱᱡᱮᱱᱟ ᱧᱤᱝᱨ
1: ᱧᱤᱝ
0: ᱠᱚ ᱧᱤᱝ
1: ᱚᱨᱤᱭᱟ
0: ᱦᱟᱸ ᱛᱟᱠᱚ ᱱᱮᱱᱫᱟ ᱜᱤᱵ ᱡᱮᱥᱚᱢᱚᱫᱤᱭᱟ
1: ᱱᱤᱨᱟ ᱡᱮᱥᱚᱢᱚᱫᱤᱢᱚ
0: ᱚ ᱛᱟᱛᱚᱢ ᱱᱤ ᱠᱷᱤᱥᱚᱱᱨᱯᱟ
1: ᱛᱟᱛᱚᱢ ᱵᱤᱥᱤ ᱛᱟᱜᱚ
0: ᱨᱤᱫᱤ ᱭᱟ या तो पुण्या छत गिन रहा तेरंग लेन सन नहीं चो खेल टीने रहा शहर का मातब था मु
1: अरे ट्राकी नाम जर जरा
0: अरे रे रे अरे रे रे तो पुट ट्राकी नाम जी कौन सी लेन सन ना शिक्षण हो मरे ला
1: अरे
0: रे रे या तीन तंग जिमा के लेन सन ना शिक्षण का सिखो
1: वाया
0: या निक दे मु
1: या निक
0: दे मु